0: बदलो बदलो, आदत बदलो।
1: मशीन में कपड़े डालने से पहले चेक नहीं किया था क्या?
0: बदलो बदलो, आदत बदलो। अब नजदीकी बैंक जाकर फटे पुराने नोट्स बदलिए। अगर बैंक मना करे तो RBI के ओम्बुड्समैन से शिकायत करें। RBI कहता है, जानकार बनिए, सतर्क रहिए।
2: सुनो सुनो सुनो गांव वालों, KYC अपडेट का मैसेज अनदेखा ना करें। तुरंत KYC अपडेट कराएं। अगर पहचान या पते में कोई बदलाव नहीं है तो अपने बैंक या ATM या बिजनेस कॉरेस्पॉन्डेंट यानी BC के पास जाएं, या बैंक में रजिस्टर्ड ईमेल या मोबाइल नंबर या मोबाइल बैंकिंग ऐप या पत्र द्वारा उसकी स्वघोषणा दें। और अगर कोई बदलाव है तो पहचान और पते का नवीनतम प्रमाण दिखाएं। खाता सक्रिय रखकर बैंकिंग सेवाओं का लाभ उठाएं। अपना KYC अपडेट कराने के लिए अपने नजदीकी ग्राम पंचायत के कैंप या बैंक शाखा में जाएं।
3: RBI कहता है,
1: जानकार बनिए।
4: चाइल्ड प्रोग्राम अने लुमे हाय थुने नंगिर मुना लांगकाय मेरो साइन थकिन ngai tha ngai ti
5: empowerment of women ti hi martong chun mei hai thune na ngir muna langkai na tia in le thei khom ni ngati ingamani zong taka ngai tu chun mei hai hi thu an nei thei no sa sa thu in nei tir trok trok tum na anga ngai thei khomin aumel thei chuting pang chu nilem lovin nu mei hai hin pasal hai tho thei ta phothi an tho thei wanga chen khat lem chun pasal hai tho thei lo chen chen khom an tho thei ani আমি রোগ চু পথেন মিশিম আসিম দান শ্রীমা নুমেই চু পসল থপ তু দিঙা সি মানিয়া চুন পসল চু আনুমেই আনাও হাই চোম তু দিঙা গাই চুাই দান চুফে পে ইন নুমেই চু ইন সুং ইন খুমা নাও লে তে এন কল তু দিংলে চৌকা চাং বেল দিং চাই হুং তপেয়া চুলে চুন নাম ঠেন খত লিম চুন নুমেই হাই হি লেখা খোম ইন চুক তির নোম লোভিন ইন সুং আন খুমা আন কুটলে কে লে আন মাই ইন লং দিং চেন খোমরেম তিল পোন আনিন খুম তির সিংহাক নুমেই চু নাও নে না মং রুলে পসল সুখ্রিম তু দিং আং চাইয়া নির মুন ইন নই টাকা আনসি হাক কোভেল মুন থ্রন থ্রা নুমে হাই নির মুন লেম হি চু আন আং নো নো লেল থে মুন থ্রেন খাত নুমে হি আনিন লাল এম এম ইন সুং রৌ রে লে খোসক রেল না তিন রেং খোম নুমে হাই কোটা ইন হাটবং আনি হাক চং আং কোভেল আচুন নুমেই পাখিন পসল পানি পথুম দা মানেয়া ঠেন খাত লিম চু চুনে কা তাম নেই খোমন আনা চু আতলাং পুয়া খোবেলিন নুমেই আসি দান হিচু আন আং দেউপুতনি চুলে চুন থুনে না ইন সাং তক নেই দিং নির হুনা নুমেই হাই হে সি সাং দাম চু পসল ইন লাল না খোবেল হিন থিল থে লো হুল হো নি ইন আন লং হক চুলাই জিং চুন খোবেলিন মা আহং সোন তুং পেলে ইন জুল হিন মুন দং দা মিশ্রিম চেং হাই খুসক দান নে নুন দান হাই ইন থ্রিত পো না হুং থ্রত তাপেয়া নাম চংকাং নে রাম চংকাং হাই ইন আন নুমে হাই আন সোর চংকাই নসত জি দাম শ্রী তিন আহু উম তাপে নি খোবে লা রাম বং রৌ পুই তক তক হাই খোম নুমে ইন রাম লাল তক নিয়ন মুন